নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 3 তাৰিখ, 1948 শকাব্দৰ 28 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি 18 জুন। এতিয়া সময় পোৱা 5:43:42 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰভাতী অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱাশিষ ৰাজকুমাৰ, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী, অমলেশ কলিতা, ট্ৰান্সমিটাৰত মৃগাংক কৃষ্ণাত্ৰেয় আৰু আশিক আহমেদ, আৰু ষ্টুডিঅ'ত মই চৰণদীপ ঠাকুৰীয়া।

শ্রোতাসকলে বন্দনা অনুষ্ঠানত অনন্ত ওজাৰ কণ্ঠত মাধৱদেৱ বিৰচিত বৰগীত, ডম্বৰুধৰ পাঠকৰ কণ্ঠত লোকগীত, সৰলা দেৱী আৰু সংগীবৃন্দৰ কণ্ঠত নাম, বকুল চুতীয়া আৰু সংগীবৃন্দৰ কণ্ঠত টোকাৰী গীত আৰু সংগীতা কাকতিৰ কণ্ঠত ভজন শুনিলে। এতিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

পুৱা 6:15 জিৰিমি কাকতিৰ কণ্ঠৰ ভজন, 6:20 বংকিদৰ দাসৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠানত ৭:50 নিয়োগ বাতৰি আৰু 9:50 ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীতত ৰাণু বৈশ্য, ৰূপম ভূঞা, ভাৰতী চহৰীয়া, অজয় বৰ্মন আৰু দীপালী বৰাৰ কণ্ঠৰ লোকগীত। ১২:১০ পৰা সৈন্যবাহিনীৰ বাবে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আস্কা গীত, ৰগ ৰং, স্বৰ চয়ন, পাৰদেশিক সংগীত আৰু গীত ৰাঙ্গিলে। ৩:০০ পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱবাণী, ইয়াত আছে লাইভ ফোন ইন অনুষ্ঠান। হেল্ল' যুৱবাণীৰ অতিথি কণ্ঠশিল্পীদ্বয় মধুস্মিতা মেধি আৰু সাবিত্ৰী মেধি। দোতোৰা পৰিৱেশন জ্ঞানেন কাশ্যপৰ, আঠ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 7:10 ভাৰত চৰকাৰৰ 12 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিশ্ব নাট্যবিদ্যালয়ৰ বিশেষ অনুষ্ঠান। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ডক্টৰ এন ৰঞ্জনৰ ভায়লিন বাদন, ৰাগ দেশী শুনিবলৈ পাব। এয়া আছিল প্ৰাগজ্যোতিষপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক মহাবাহু যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। পুৱা 7:30 বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:20 লাইভ ফোন ইন কল্পতৰু, 11:05 পৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য জীৱন জীয়াৰ মন্ত্ৰ, আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত গুৱাহাটী শিশু সাৰথী অনুষ্ঠান, স্বাৱলম্বন বিজয়িনী আগবঢ়াব নিভাৰাণী ৰায়ে, প্ৰযোজনা পৰিণীতা শইকীয়াৰ। বিয়লি 4:30 বড়ো অনুষ্ঠানত বিখ্যাত কল খেতিৰ কৃষক বাবুল বড়োৰ সৈতে সাক্ষাৎকাৰ, সাক্ষ্যগ্ৰহণ নগেন দৈমাৰী। বিয়লি 5:45 প্ৰচাৰ হ'বলগীয়া শিক্ষকৰ অনুষ্ঠানত সপোন দুৱাৰে আগবঢ়োৱা কথিকা, ইংৰাজী কথনত আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধিত শিক্ষকৰ কৰণীয়। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত জীৱাণু আৰু নেনোসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ,

নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠান পৰিচিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো চিৰিমি কাকতিৰ কণ্ঠৰ ভজন।

শ্রোতাসকলে জিৰণি কাকতিৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰা হৈছে বংশীধৰ দাসৰ কণ্ঠৰ লোকগীত।

শ্ৰোতাসকলে বংশীধৰ দাসৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া চৰি চৰি ছবিৰ এটি গীত।

শ্ৰোতাসকলে লতা মংগেশকাৰ আৰু সংগীত বৃন্দৰ কণ্ঠৰ চৰি চৰি ছবিৰ গীতটি শুনিলে। এইবাৰ আগবঢ়াইছো কভি কভি ছবিৰ এটি গীত, মুকেশ জীৰ।

শ্ৰোতাসকলে শুনি আছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। এইবাৰ শুনক লাভ ইন টকিঅ' ছবিৰ পৰা লতা মংগেশকাৰৰ কণ্ঠত এটি গীত।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠত ভাই ভাই ছবিৰ পৰা এটি গীত। গীতৰ কথা হাছৰত জয়পুৰী।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মুকেশজীৰ কণ্ঠত এটি গীত, আনাড়ী ছবিৰ পৰা।

শ্রোতাসকলে মধুবন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ মুকেশজীৰ কণ্ঠতেই আন এটি গীত, সরস্বতী চন্দ্ৰ ছবিখনৰ পৰা।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।

0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাটেক 2026 অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়ানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ 2খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়েৰে অভিযান আৰম্ভ কৰিছে। ফ্ৰান্স ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা পেৰিছত উপস্থিত হয়। ৰাজধানী চহৰখনত উপস্থিত হোৱাৰ লগে লগে পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰীক আন্তৰিক আদৰণি জনায়। পেৰিছত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাটেক 2026 শীৰ্ষক অনুষ্ঠানত অংশ ল'ব। ভিভাটেক সন্মিলন ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্টআপ কাৰ্যসূচী আৰু এই অনুষ্ঠানত শ্ৰীমোদীয়ে ভাৰতৰ ক্ৰমবিকশিত উদ্ভাৱনী ব্যৱস্থা তথা প্ৰযুক্তিগত অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰিব বুলি আশা কৰা হৈছে। এই সন্মিলনত ভাৰত আৰু ইউৰোপীয় উদ্ভাৱনী পৰিৱেশতন্ত্ৰৰ অংশ হিচাপে ভাৰতে সৰ্ববৃহৎ ৰাষ্ট্ৰীয় মণ্ডপ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ পাছতে এটা বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময়ও কৰিব। শ্ৰীমোদীয়ে পেৰিছত উপস্থিত হোৱাৰ পূৰ্বে প্ৰশাসন আৰু নীতি প্ৰণয়ন সম্পৰ্কীয় G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ কেইবাখনো ফলপ্ৰসূ বৈঠকত অংশ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ গোলকীয় দক্ষিণৰ সৈতে কাম কৰাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ সমৰ্থ হৈছে। এই সন্মিলনৰ আন এখন সত্ৰত শ্ৰীমোদীয়ে G7 ৰাষ্ট্ৰগোষ্ঠী, ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজত যোগাযোগ আৰু বাণিজ্য শক্তিশালী কৰাৰ দিশত বিশেষ পৰিকাঠামো যুগুতাই উলিওৱাৰ প্ৰস্তাৱ দিয়ে। তেওঁ পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল দেশসমূহে সন্মুখীন হ'বলগীয়া দীৰ্ঘকালীন পৰিণাম সন্দৰ্ভতো উদ্বেগ ব্যক্ত কৰে। এই সন্মিলনত অংশ লোৱাৰ সমান্তৰালভাৱে শ্ৰীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কে ষ্টাৰ্মাৰ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ, আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানকে ধৰি কেইবাগৰাকীও বিশ্ব নেতাক সাক্ষাৎ কৰে। পেৰিছত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ প্ৰযুক্তি, উদ্ভাৱন তথা জনসাধাৰণৰ মাজত বান্ধোন শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ফ্ৰান্সে সুদীৰ্ঘ দিন ধৰি প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়ানত G7 ৰাষ্ট্ৰগোষ্ঠী সন্মিলনত অংশ লোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আমেৰিকা কম্পেক্ট উদ্যমৰ অংশ হিচাপে প্ৰতিৰক্ষা, বাণিজ্য, ইন্ধনকে ধৰি বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ভাৰত আমেৰিকা সৰ্বাত্মক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালীকৰণ আৰু শান্তি, সুস্থিৰতা তথা ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি সমৃদ্ধি বৰ্তাই ৰখাৰ বাবে দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াত শান্তি আৰু সুস্থিৰতা পুনৰ ঘূৰাই অনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণ আৰু নাৱিকসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ ওপৰতো শ্ৰীমোদীয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। আজি ভ্ৰমণৰ প্ৰথম দিনা তেওঁ বেতুলত আধ্যামিক জাগৰণৰ জৰিয়তে জনজাতীয় সমাজৰ সবলীকৰণ বিষয়ক ব্ৰহ্ম কুমাৰীৰ এটা অনুষ্ঠানত অংশ ল'ব। সন্ধিয়াৰ ভাগলৈ তেওঁ ওমকাৰেশ্বৰ মন্দিৰত সন্ধিয়াৰ আৰতিত অংশগ্ৰহণ কৰিব। কাইলৈ শ্ৰীমতী মুৰ্মু আন্তঃৰাষ্ট্ৰীয় চিকলচেল ৰক্তাল্পট বিষোপকৰ কাৰ্যসূচীত উপস্থিত থাকিব। একেদিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশাত এইমছ ভুৱনেশ্বৰৰ উদ্যোগত এটা চিকিৎসা শিবিৰ মুকলি কৰিব। তেওঁ ৰাজ্যখনৰ ৰায়ৰাংপুৰৰ কুছুমি উন্নয়ন খণ্ডত খনন কাৰ্যৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে এটা বৃহৎ সংহত গ্ৰামীণ নলযোগে পানী যোগান প্ৰকল্প মুকলি কৰিব। শনিবাৰে শ্ৰীমতী মুৰ্মুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পাহাৰপুৰৰ কেইবাখনো বিদ্যালয় তথা দক্ষতা কেন্দ্ৰ পৰিদৰ্শন কৰি শিশু আৰু হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। সেইদিনাই তেওঁলোকে ৰায়ৰাংপুৰৰ এখন জনসভাত অংশ ল'ব। অহা 21 জুনত ৰাষ্ট্ৰপতিয়ে জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব। ভ্ৰমণৰ অন্তিম দিনা ৰাষ্ট্ৰপতিয়ে বনাঞ্চলত বাস কৰা চাহাৰীয়া জনজাতি, চিতাবাঘ নিৰীক্ষণকাৰী আৰু টুৰিষ্ট গাইডসকলৰ সৈতে কোনো ৰাষ্ট্ৰীয় উদ্যানত মত বিনিময় কৰিব। 22 জুনত তেওঁ দিল্লীলৈ উভতিব। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ 2খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ বিধানসভা ভৱনত পুৱা ন বজাত আৰম্ভ হ'বলগীয়া এই ভোটগ্ৰহণ বিয়লি 4 বজালৈ চলিব। নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৈদ্যনাথ ৰাম, কংগ্ৰেছৰ প্ৰণৱ ঝা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰিমল নথৱানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুঠ 81গৰাকী বিধায়কে এই নিৰ্বাচনত ভোটদান কৰিব। বৰ্তমানৰ শাসকীয় মিত্ৰজোঁটৰ সৈতে ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, RJD আৰু CPIMৰ মুঠ 56গৰাকী বিধায়কৰ সমৰ্থন থকাৰ বিপৰীতে বিৰোধী পক্ষৰ 24গৰাকী বিধায়কে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়াইছে। আজি বিয়লি 5 বজাত ভোটগণনা সম্পন্ন হোৱাৰ পাছতেই ফলাফল ঘোষণা কৰা হ'ব। 21 জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে য়োগা সংগম পৰ্টেলত 1,70,000ৰো অধিক উদ্যোক্তাই তেওঁলোকৰ কাৰ্যসূচী পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে এই উৎসাহপূৰ্ণ সঁহাৰিয়ে সমগ্ৰ বিশ্বত যোগৰ বাৰ্তা প্ৰসাৰণৰ ক্ষেত্ৰত বিভিন্ন সংস্থাৰ, প্ৰতিষ্ঠান আৰু সমুদায়সমূহৰ ক্ৰমবৰ্ধিত অংশীদাৰিত্বকে প্ৰতিপন্ন কৰিছে। এই কাৰ্যসূচীৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাম যাদৱে কয় যে সুস্থতা ৰক্ষাৰ মাধ্যমেৰে একতাক উদযাপনৰ যোগ সংগম গুৰুত্বপূৰ্ণ পদক্ষেপ। ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আমেৰিকাৰ ডালাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে 12:42 পেনাল্টিৰ জৰিয়তে 2টা গ'ল কৰাৰ বিপৰীতে ক্ৰোৱেছিয়াৰ হৈ মাৰ্টিন বাটুটিনাই 37 মিনিটত আৰু পেটৰ মুছাই 45 মিনিটত 1টাকৈ গ'ল কৰি সমতা স্থাপন কৰে। পাছলৈ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে 47 মিনিটত জুড বেলিংহাম আৰু 85 মিনিটৰ মাৰ্কাছ ৰেশফৰ্ডে 1টাকৈ গ'ল কৰি ইংলেণ্ডৰ জয় নিশ্চিত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্টুগাল ডিআৰ কংগোৰ বিৰুদ্ধে 1-1 গ'লত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। খেলখনত পৰ্টুগালৰ জাও নেভেজে 6 মিনিটত গ'ল কৰি দলক অগ্ৰগতি দিয়ে যদিও 45 মিনিটত ডিআৰ কংগোৰ হৈ ইয়ান উইচাই সমতা স্থাপন কৰে। এই খেলখনৰ জৰিয়তে পৰ্টুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডো ফিফা বিশ্বকাপৰ খেল এখন আৰম্ভণি কৰা আটাইতকৈ বয়োজ্যেষ্ঠ আউটফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বৰ খেলসমূহত কালি অষ্ট্ৰিয়াই 37 বছৰৰ পাছত বিশ্বকাপত জয়লাভ কৰি জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰে। আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিঅ'নেল মেছিয়ে খেলখনত অৰ্জন কৰা হেট্ৰিকৰ জৰিয়তে মিৰোস্লাভ ক্লোজৰ সৰ্বাধিক গ'লৰ অভিলেখ স্পৰ্শ কৰাৰ উপৰি 38 বছৰ বয়সত বিশ্বকাপত হেট্ৰিক কৰা আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে প্ৰতিযোগিতাৰ গ্ৰুপ আইৰ আন এখন খেলত নৰৱে ইৰাকক 4-1 গ'লত পৰাস্ত কৰে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপ এৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত 8টা উইকেটৰ বিনিময়ত 114 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। এইপিনে ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে আফগানিস্তানক 170 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে শৃংখলাত 2-0 অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত খেলখনত আফগানিস্তানে টছত জয়ী হৈ ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত ঘৰুৱা দলটোৱে 49 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 403 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ শুভমান গিল 154 আৰু ঈশান কিষাণে 125 ৰাণ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় বলাৰসকলৰ নিখুঁত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 44 অভাৰ 3টা বলত 232 ৰাণতে আলহী দলটোৰ ইনিংছৰ সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভা টেক 2026 অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়েনাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ঝাড়খণ্ড ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়েৰে অভিযান আৰম্ভ কৰিছে।

0: আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া ৰুমাল এলবামৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পুলক বেনাৰ্জীৰ কণ্ঠত এটি গীত।

সেয়া আছিল পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আছিল সেয়া আছিল পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। এইবাৰ শুনক প্ৰয়াস মজুমদাৰ আৰু নবনীতা শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ।

প্ৰয়াস মজুমদাৰ আৰু নবনীতা শৰ্মাৰ কণ্ঠগীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো পাপৰি শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা বনজিতৰ।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
3: কাহিনী পড়ি আপনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

কালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা

0: প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTEC ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰফৰ্চ ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: চৰকাৰে সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। সেই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশি প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলযোগে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছাও জনায়।
1: তিনিটা বঁটা, এটা হল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় দুটা শিতানত, এটা হল ডেন্স আৰু এটা হল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছচিয়েল ৱৰ্কৰ ক্ষেত্ৰত, সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছো। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজানপীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি দুজন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়ন আৰু অন্য এগৰাকী ব্যক্তি হল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
0: শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্ত দেওঘে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মাজুলীৰ আউনীআটী সত্ৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱীয় সংস্কৃতি, সত্ৰ নামঘৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱীয় সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱীয় আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় মূল্যবোধ প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। এইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱীয় সংস্কৃতিৰ বিষয়ে ভাষণ প্ৰদান কৰা ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱীয় বাণী প্ৰতিধ্বনিত হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবে নহয় বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: एक जमाने में हुकुम सिंह को घर वाले कुरकुरदास बुलाते थे क्योंकि लाइट पंखे चालू देखते ही वो सब पर चिल्लाने लगते थे।
3: अरे रमुआ, ये पंखा क्यों खुला छोड़ा? बिजली का बिल क्या तेरा बापू भरेगा?
2: पर आज उन्हें सब प्यारे लाल बुलाते हैं, क्योंकि जब से उन्होंने सोलर पैनल लगवाया

0: Efeminde
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1025 কিলোহাৰ্জ আৰু ডি আই এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আগবঢ়াইছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া সংগীতা কাকতিৰ কণ্ঠত এটি আধুনিক গীত।

মৌচুম গগৈৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো সংগীতা কাকতি আৰু ধৰণী টাৱৰ কণ্ঠৰ এটি গীত। গীতৰ কথা তৰুণ চন্দ্ৰ টাইডৰ।

সেয়া আছিল সংগীতা কাকতি আৰু ধৰণী দাও। এইবাৰ আমি শুনাবলৈ লৈছো জিতুল সোণোৱালৰ কণ্ঠৰীতি গীত, গীতৰ কথা শিল্পী নিজা।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কণ্ঠত এটি গীত, গীতৰ কথা ব্ৰজেন বৰুৱাৰ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী ব্যক্তিলৈ বঁটা ঘোষণা, ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা, দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি, অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত অগ্ৰগতি।

0: আমি এতিয়া শুনক বিতং বাতৰি। অসম চৰকাৰে সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামসুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক তিনিগৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
1: তিনিটা বঁটা, এটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় দুটা শিতানত, এটা হ'ল ডেন্স আৰু এটা হ'ল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছ'চিয়েল ৱৰ্কৰ ক্ষেত্ৰত সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, তিনি বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজানপীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামসুদ্দিন আহমেদ ডাঙৰীয়াক বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি দুজন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়ন আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
0: মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ নামঘৰৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱ সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধৰ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱ আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় প্ৰমূল্য প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। সত্ৰাধিকাৰগৰাকীয়ে ভাষণত সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া নাট, মুখাশিল্প, বৃন্দাবনী বস্ত্ৰ আদি অসমৰ অমূল্য সাংস্কৃতিক সম্পদৰ বিষয়েও আলোচনা কৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু বিভাজনৰ সময়ত শংকৰী দৰ্শনৰ শান্তি, সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ বাণীসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত ব্ৰিটিছ সাংসদ, সমাজ নেতা, গৱেষক, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে ভাষণ দিয়া ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱ বাণী প্ৰতিনিধিত্ব হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবেই নহয়, বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। অহা 21 জুনত দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ লবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে চিচিটিভি ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে চিচিটিভি ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত একোগৰাকীকৈ নডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। কাছাৰ জিলাতো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে BNSSৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যাধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। এইবাৰৰ মেলাত 8 লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
2: যোৱা দুটা বছৰ 2024 চনত আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046 জন টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20 জন। সৰ্বমুঠ 7,46,066 জন ভক্তই এই অনুষ্ঠানটোত অম্বুবাচী মহাযোগত অংশগ্ৰহণ কৰিছিল আৰু 2025 চনত আমি দেখিছোঁ যে 7,70,977 জন ইয়াত ভক্তই অংশগ্ৰহণ কৰিছিল ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰৰ পৰা, যিটো ফৰেন টুৰিষ্ট বুলি কওঁ, 42 জনে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সৰ্বমুঠ ইয়াত 7,72,019 জন ভক্তই অংশগ্ৰহণ কৰিছিল, যিয়ে মই ভাবোঁ যে গোটেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক আধ্যাত্মিক পৰিৱেশ ই ৰচনা কৰিছে আৰু আমাৰ দায়িত্ব হৈছে যে এই অনুষ্ঠানটোত যিসকল ভক্ত ইয়ালৈ আহিব সেই ভক্তসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, আৰামদায়ক এটা সুসংগঠিত পৰিৱেশ নিশ্চিত কৰা আমাৰ সকলোৰে লক্ষ্য।
0: দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসন ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ উদমাৰী টঙীয়া গাঁৱত উচ্ছেদ চলোৱা হ'ব। বন বিভাগে এই সংক্ৰান্তত কালি অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী জাৰি কৰে। এই পৰিয়ালসমূহক 15 দিনৰ ভিতৰত সংৰক্ষিত বনাঞ্চল ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিসকলৰ হাতত ভূমিৰ কোনো বৈধ নথি পত্ৰ আছে তেওঁলোকক এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই নথি দাখিল কৰিবলৈ কোৱা হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বৈধ নথি দিব নোৱাৰিলে আইনী ব্যৱস্থাৰে উচ্ছেদ কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি 9 জুলাইৰ পাছত দ্বিতীয় পৰ্যায়ত সংৰক্ষিত বনাঞ্চলত বাস কৰি থকা আন 152টা পৰিয়ালকো উচ্ছেদ কৰা হ'ব। উল্লেখযোগ্য যে জানুৱাৰীত চলা উচ্ছেদ অভিযানৰ সময়ত এই পৰিয়ালকেইটাক সাময়িকভাৱে উচ্ছেদৰ আওতাৰ বাহিৰত ৰখা হৈছিল। সেই সময়ত সৰ্বোচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ থকা বাবে প্ৰশাসনে উচ্ছেদ স্থগিত ৰাখিছিল। কিন্তু বৰ্তমান কোনো আইনী বাধা নথকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগ সম্পূৰ্ণ সংৰক্ষিত বনাঞ্চলখন দখলমুক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বাৰ্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ মেক্সিকোত অনুষ্ঠিত কে গ্ৰুপৰ এখন খেলত কলম্বিয়া উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ প্ৰথমাৰ্ধৰ সমাপ্তিলৈ কলম্বিয়া 1-0 গ'লত আগবাঢ়ি আছে। ইয়াৰ আগেয়ে খানা আৰু পানামাৰ মাজত টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত খানাই পানামাক 1-0 গ'লত পৰাস্ত কৰে। আন এখন খেলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্টুগাল কংগোৰ বিৰুদ্ধে 1-1 গ'লত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 114 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰে। স্মৃতি মান্ধানাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। জাহ্নৱী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নৱীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অনুষ্ঠিত হোৱা কেইবাটাও অভিলেখ তথা কেইবাগৰাকী খেলুৱৈ দুৰ্দান্ত প্ৰদৰ্শনৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰা হৈছে। আমাৰ অসম কাকতে এই সম্পৰ্কীয় এটা বাতৰি। অনবদ্য হেট্ৰিকেৰে মেছিৰ শেষ বিশ্বকাপৰ যাদুকৰী আৰম্ভ। এমবাপেৰ অভিলেখ অপ্ৰতিৰোধ্য হালাণ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতত। একেটা বাতৰি শিৰোনাম, এতিয়াও আৰ্জেণ্টিনাৰ অদমনীয় নায়ক, বিশ্বকাপৰ সৰ্বোচ্চ গোলৰ ক্লজৰ ৰেকৰ্ড স্পৰ্শ, হেট্ৰিক, মেছি মেজিকত মুগ্ধ ক্ৰীড়া সমাজ। অসমে প্ৰতিদিন কাকতে বাতৰিটো মহানায়ক মেছিৰ অবিশ্বাস্য হেট্ৰিকত প্ৰাণৰ সঞ্চাৰ বিশ্বকাপত শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ তথা বিভিন্ন বিশ্বনেতাৰ সৈতে হোৱা আলোচনাৰ প্ৰসংগ আজিৰ কাকতসমূহে প্ৰাধান্য দিছে। দৈনিক জনমভূমি কাকতত বাতৰিটো কেতবোৰ উন্নত দেশৰ মানসিকতালৈ আঙুলিয়াই G7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে কলে আস্থা পুনৰস্থাপনৰ ওপৰত নিৰ্ভৰ কৰিছে বিশ্বৰ ভৱিষ্যত। আৰু দ্য আছাম ট্ৰিবিউন কাকতে টকছ অন G7 সামিট ছেডলাইনছ, ট্ৰাম্প প্ৰেজিছ মোদী এজ টাফ নেগোচিয়েটৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত অসমত শীঘ্ৰে আৰম্ভ হ'বলগীয়া ড্ৰোনযোগে ডাক সেৱা সম্পৰ্কীয় এটা খবৰৰ শীৰ্ষক, আছাম ছেট ফৰ ড্ৰোন পোষ্টেল ডেলিভাৰী 40 ৰুটছ আইডেণ্টিফাইড। নিয়মীয়া বাৰ্তা কাকতে অসমৰ বৈষ্ণৱী আৰু সত্ৰীয় সংস্কৃতিৰ ইতিহাসত নতুন অধ্যায় ৰচনাৰে আউনীআটী সত্ৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ব্ৰিটিছ সংসদত বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। পুনৰ অনুষ্ঠিত হ'বলগীয়া 2026 বৰ্ষৰ নীট পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনৰ সৈতে মিলিত হোৱাৰ পৰ্যালোচনা বৈঠকৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজান পীৰ বিষ্ণুৰাভা আৰু সতী হাতনি বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা। দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি। অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 2-1 গ'লত অগ্ৰগতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে ইয়া আলী ছবিৰ পৰা জুবিন গাৰ্গৰ অনুষ্ঠানত প্ৰথমে গেংষ্টাৰ ছবিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত

0: শ্রোতা সকলে রূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বান্তি ওৰ বাবলি ছবিখনৰ পৰা এটি গীত।
1: Hey you guys, flowing on the flow, nasty dust, we throw you out the door, bomb the dust, we smack you honk.

অনুষ্ঠান এবাৰ শুনাবলৈ লৈছো। তেৰেলি অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো। অচিন চিনাকি ছবিখনৰ পৰা এটি গীত ডনি হাজৰিকাৰ কণ্ঠত।

শ্রোতাসকলে ৰূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো বন্তি ঔৰ বাবলি ছবিখনৰ পৰা এটি গীত।

শ্ৰোতাসকলে ৰূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ সুমন কল্যাণপুৰৰ কণ্ঠত এটি গীত, কাজঘৰ ছবিৰ পৰা

শ্ৰোতাসকলে ৰূপালীধ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া সময় 9:47 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু আয়ুষ্মান জেচি। ট্ৰান্সমিটাৰত আছে অজয় আনন্দ আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত এয়া মাইক্ৰফোনৰ সন্মুখত মই চৰণদীপ ঠাকুৰীয়া। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে ৰাণু বৈশ্যৰ কণ্ঠত ৰাজীৱ বৰুৱাৰ কথাৰে এই গীতটি।

শ্রোতাসকলে গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰসানন্দ গগৈৰ কথাৰে ৰূপম ভূঞাৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো গীতা হাতীকাকতিৰ কথাৰে ভাৰতী চহৰীয়াৰ কণ্ঠৰ এই গীতটি।

ভাৰতী চহৰীয়াৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সুধীৰ দাসৰ কথাৰে অজয় বৰ্মনৰ কণ্ঠৰ এটি গীত।

শ্রোতা সকলে গীতি মালিকার গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো দীপালী বৰাৰ কণ্ঠত নিত্য দত্তৰ কথাৰে এটি গীত।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতী মায়ে নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো আজি মই ৰুজি মুদৈ।

মহাত্মা গান্ধীয়ে কৈছিল, বিশ্বাসক সদায় যুক্তিৰে জুখি চাব লাগে। যেতিয়া বিশ্বাস অন্ধ হৈ পৰে তেতিয়াই ধ্বংসৰ সৃষ্টি কৰে।

যুববাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতেই জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুববাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব খন্তেক সময়ৰ পাছতে, অৰ্থাৎ 5:15 পৰা। 5:55 আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। বিলকিচ ইনাম আৰু সংগীতবৃন্দৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব 6:10 পৰা। 6:30 শুনিবলৈ পাব অনুৰাগ কল্যাণ বৰগোহাঁইৰ কণ্ঠত লোকগীত। 7:45 আগবঢ়োৱা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব কণ্ঠশিল্পী মধুস্মিতা মেধি আৰু সাবিত্ৰী মেধি। ডক্তৰাত সংগত কৰিব জ্ঞানেন কাশ্যপে। অনুষ্ঠানৰ আগ ধৰিব ভাস্কৰ শইকীয়া, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈও আজিৰ দৰে ঠিক একেই সময়তে অৰ্থাৎ 5:10ৰ পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। মনোৰঞ্জন শুনিবলৈ পাব 5:15ৰ পৰা। 5:55ত আগবঢ়োৱা হ'ব নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10ত শুনিবলৈ পাব কথিকা শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 6:30। 7:45ত আগবঢ়োৱা হ'ব ন প্ৰতিভা অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এগৰাকী ভাৰতীয় সংগীত শিল্পী। তেওঁ অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন পৰিৱেশনৰ বাবে বিখ্যাত। মেলোডি কুইন হিচাপে খ্যাত এইগৰাকী ভাৰতীয় কণ্ঠশিল্পীৰ আজিৰ এই জন্মদিনৰ শুভক্ষণত মনোৰঞ্জন সজোৱা হৈছে তেওঁৰেই অৰ্থাৎ বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ কিছু সুমধুৰ গীতেৰে। প্ৰিয় শ্ৰোতা, প্ৰথমেই শুনাবলৈ লৈছো দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথা আৰু সুৰেৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে বিউটি শর্মা বৰুৱাৰ কণ্ঠৰ কিছু সুমধুৰ গীতেৰে। প্ৰিয় শ্রোতা, এইবাৰ শুনাবলৈ লৈছো দ্বিজেন্দ্ৰ মোহন শর্মাৰ কথা আৰু সুৰেৰে বিউটি শর্মা বৰুৱাৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথা আৰু সুৰেৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ আন এটি সুমধুৰ গীত।

0: শ্রোতাসকলে শুনে আছে বিউটি শর্মা বৰুৱা বিশেষ আজিৰ মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথা আৰু সুৰেৰে বিউটি শর্মা বৰুৱাৰ আন এটি সুমধুৰ গীত।
1: বলা

বিউটি শর্মা বৰুৱা, ৰহৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰজ্ঞা সুন্দৰী দেৱীৰ আজোনাতিনী। তেওঁ 1974 চনত সাহিত্যিক আৰু গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।

শ্রোতাসকলে ইমান পরে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন শুনিলে। এইবাৰ আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সেন্সাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বি ই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্ছ বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্ছ, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এ এফ চি এ টি 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। পুনৰবাৰ কৈছো, তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন।

0: ইমান পৰে অনুৰাগ কল্যাণ বৰগোহাঁৰ কণ্ঠত লোকগীত শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

0: হল।
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত মেলাৰ বাবে ২৪গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ ১২ বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কাৰ্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপ এৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি শিক্ষা বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদ্যালয় মাধ্যমিক উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাজেট প্ৰস্তাৱৰ লগতে বৰ্তমান ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ পৰ্যালোচনা তথা শিক্ষা বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। ডঃ শৰ্মাই এই বৈঠকতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ৰূপায়ণ বিনামূলীয়া স্কুটি চাইকেল আৰু পাঠ্যপুথি বিতৰণৰ উপৰি বিনামূলীয়া নামভৰ্তি আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চৰকাৰী আদৰ্শ মহাবিদ্যালয় চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰো মূল্যায়ন কৰে। শক্তিপীঠ কামাখ্যাধামত হবলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা ২২ জুনৰ পৰা কামাখ্যা মন্দিৰত হবলগীয়া অম্বুবাচী মেলাৰ বাবে ২৪গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত দুটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱা চিকিৎসা অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনো ধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট নীলাচল পাহাৰৰ ওপৰত মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ ৪টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি ৭০০-৮০০ মিটাৰৰ দূৰে দূৰে ৭টা স্থানত স্থাপন কৰা হেল্প ডেস্কত ৩জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জলবৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে এইদৰে প্ৰকাশ কৰে।
1: এইবেলি আমাৰ অম্বুবাচী মহাযোগৰ ২০২৬ বৰ্ষৰ অহা ২২ জুন তাৰিখে ৰাতি ৯:০৮২২ যোৱাত প্ৰবৃত্তি হ'ব আৰু আমাৰ দেৱালৰ পৰম্পৰা অনুযায়ী ৩দিনলৈকে আমাৰ মন্দিৰ বন্ধ থাকে। অৰ্থাৎ এইবেলি আমাৰ ২৩ তাৰিখ ২৪ তাৰিখ আৰু ২৫ তাৰিখে বন্ধ থাকিব আৰু ২৬ তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম তীৰ্থযাত্ৰীৰ কাৰণে। অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ। তেওঁলোকে কিছু বস্তু আমাৰ যিখিনি কৰণীয় ইতিমধ্যে কৰিছে আৰু লগতে আমাৰ প্ৰতি বছৰে জিলা প্ৰশাসন পুলিচ প্ৰশাসন আৰু অসম চৰকাৰৰ সহযোগিতাত আমি মেলাখন সুপৰিচালনা কৰি আহিছোঁ। এইবেলিও আমি পৰিচালনাৰ কাৰণে আগবাঢ়িছোঁ।
0: বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি প্ৰয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্ৰয়াত দাসৰ বাসগৃহত গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপৰ অধীনত জোনমণি দাসৰ জ্যেষ্ঠ সন্তানৰ শিক্ষাৰ ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অনুমোদিত ১,০০,০০০ টকাৰ আৰ্থিক সাহায্যও অচিৰেই পৰিয়ালক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।
2: অতি প্রতিভাবান অসমীয়া এজনের ভিতর আমার ভাতৃ জন্মনি বেছ অন্যতম। আজি অকালতে তেও আমার পর কায়িকভাবে হেরাই গেল। বিপদের সময় পরিয়ালটির ওসর আমি থিয় হয়েছি। দুটা কণ কণ শিশু কিশোর আছে জন্মনির, এটা একটা হায়ার সেকেন্ডারি পড়ি আছে লড়াটো। গতি আমার পরিয়ালের তরফের বিগত বহু বছর জুড়ি, প্রায় ষোলো সতেরো বছর জুড়ি সাহিত্যিক দেউরাম দাসা সরণি একটা স্কলারশিপ দিয়ে আইসো, বড় বেশি প্রচার নাই নাজানে মানুষ। সেইটার অধীনতে আমি জন্মনির জ্যেষ্ঠ সন্তানের দুবছর যে হায়ার সেকেন্ডারি ফিজ, সেই গোটেটো আজি একেলগে জন্মনি মাকর হাতত সহধর্মিনীর হাতত আমি অর্পণ করলো, মাকও আসিল উপস্থিত। তার উপরঞ্চি ইতিমধ্যে ঘোষণা করে থা মুখ্যমন্ত্রীর সাহায্য পুঁজির এক লাখ টাকার একটা অনুদানও এমাহর ভিতর আমি এক লাখ টাকা এটাও মুখ্যমন্ত্রী সাহায্য পুঁজির পর আমি তখন পরিয়ালের হাতত অর্পণ করি।
0: অহা একুশ জুন দেওবারে হবলগিয়া চিকিৎসা বিজ্ঞানের স্নাতক পাঠ্যক্রমত নামভর্তির প্রবেশ পরীক্ষা নীট 2026 পুনৰ পরীক্ষা সুচারুরূপে পরিচালনা করার উদ্দেশ্যে আজি যোরহাটের জিলা আয়ুক্তর কার্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়।

0: এই বৈঠকত ভারপ্রাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্র গগৈর সভাপতিত্বত অনুষ্ঠিত পরীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ লবলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিরিক্ত জিলা আয়ুক্ত, চক্র বিষয়া, সংশ্লিষ্ট পরীক্ষা কেন্দ্রসমূহৰ অধ্যক্ষ তথা অধ্যাপকসকল, সহকারী আয়ুক্তসকল, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। শ্রোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী, গুমা ফুলবাৰী, মন্দিয়া আৰু পাকা বেদবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিবিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰদৰ্শনীত বিভাগসমূহৰ মুৰববী তথা বিশেষজ্ঞ প্ৰতিনিধিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিৰূপে উপস্থিত থাকে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যোৱা 12 বছৰত দেশে লাভ কৰা প্ৰগতিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে প্ৰশাসন আৰু চৰকাৰৰ কাম কাজক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় বুলি উল্লেখ কৰে। অনুষ্ঠানত বৰপেটাৰ উন্নয়ন আয়ুক্তৰ লগতে কেইবাগৰাকীও জিলা আয়ুক্তও উপস্থিত থাকে। কাৰ্বি আংলঙৰ ডিফুতো আজি জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। ডিফুৰ চাৰ্চিং টেৰণ টাউন হলত অনুষ্ঠিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহ সুফলভাৱে জনসাধাৰণে লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। শোণিতপুৰ জিলাতো আজি তিনিদিনীয়া কাৰ্যসূচীৰে জনকল্যাণ শিবিৰ আৰম্ভ হৈছে। জিলাখনৰ সকলো উন্নয়ন খণ্ডতে আজি আৰম্ভ হোৱা এই শিবিৰৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ওদালগুৰি জিলাতো আজি প্ৰধানমন্ত্ৰীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত টংলাত জৈৱিক কৃষি সম্পৰ্কীয় বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিষয়া আৰু কে ভি কেৰ কেইবাগৰাকীও বিজ্ঞানী উপস্থিত থাকে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ কামৰ সন্দৰ্ভত বৰ্তমান আলোচনা অব্যাহত আছে। বিশেষকৈ মালিডোহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰ খাৰীলৈ আৰু পয়লা পুলৰ পৰা কুমাৰচৰলৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত 2টা বৰ্ষত 1000ৰো অধিক সৰ্পদংশন ৰোগী সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্পবান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত 2টা বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ পুলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্পবান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত 2খন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
2: সেইটো সাংঘাতিকভাৱে এটা এক্সেপশ্যনেল ছাৰ্ভিচ দি আছে আমাৰ বিশ্বনাথ সামৰিক চিকিৎসালয়ৰ ফালৰ পৰা, আৰু এইটো ক্ষেত্ৰত ডক্টৰ ৰিপুণ চুটিয়া, ইয়াৰে অধীক্ষক আৰু তেখেতৰ টীম, তেখেতসকলে সকলোৰে জ্ঞাত যথেষ্ট এইটো ইমান এটা গুৰুত্বপূৰ্ণ, কাৰণ সৰ্পদংশন যিটো চিকিৎসাৰ প্ৰয়োজন হয়, তৎকালীনভাৱে প্ৰয়োজন হয় আৰু মানুহৰ মাজত সচেতনতাৰো প্ৰয়োজন। গতিকে ইয়াতে মই জানিব পৰা মতে এইটো ইনচেপশ্যনৰ পৰা এতিয়ালৈকে 1000তকৈ বেছি সৰ্পদংশনত হেৰি হোৱা ভিক্টিম চিকিৎসা কৰিছে ইয়াতে, আৰু কেজুৱেলিটি ৰেট অলমষ্ট নীল, জিৰ'। গতিকে সেইটো এটা সাংঘাতিক, এগেইন এটা এক্সেপশ্যনেল কথা। গতিকে আজি দিনটোত আমাৰ সৌৰভ বৰকটকী ডাঙৰীয়া সৰ্পবান্ধৱ হিচাপে তেখেতৰ খ্যাতি আছে।
1: মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40 সদস্যৰ ভিতৰত 36 ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্ৰাংগণত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 9 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয়। বিয়লি 4 বজাত ভোটগ্ৰহণৰ সময়

0: সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্ৰায় 11 বজাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়। মুখ্যমন্ত্ৰী লাল ডুহুমা আৰু গৃহমন্ত্ৰী কে চাবডাংগাকে ধৰি শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্টৰ 26 জন সদস্য আৰু বিৰোধী মিজো নেচনেল ফ্ৰণ্টৰ 10 জন বিধায়কে ভোটদান কৰে। বিজেপিৰ 2 জন বিধায়ক আৰু কংগ্ৰেছৰ একমাত্ৰ বিধায়কজন ভোটগ্ৰহণৰ পৰা বিৰত থকাৰ বিপৰীতে জোৰাম পিপলছ মুভমেণ্ট দলৰ 1 জন বিধায়ক স্বাস্থ্যজনিত কাৰণৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। নৱগঠিত পৰিষদৰ 26 গৰাকী সদস্যক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব সুষমা হাজৰিকাই শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত অংশ লৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চাৰ্চিং ইংটিৰ নেতৃত্বত গঠন হোৱা কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে। ডাঃ পেগুৱে কাৰ্বি সমাজৰ কল্যাণ, সবলীকৰণ আৰু উন্নয়নৰ বাবে এই পৰিষদখনে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি উগ্ৰপন্থী সংগঠনৰ মাজত 2021 চনত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তি অনুসৰি কাৰ্বি আংলঙৰ 6ষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ কল্যাণ আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল। ৰাজ্যৰ পশুপালন খণ্ডত কৃত্ৰিম প্ৰজনন পদ্ধতিৰ আধুনিকীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ ৰূপায়ণ আৰু সংশ্লিষ্ট কাৰ্যকলাপ সন্দৰ্ভত কাইলৈ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত হ'বলগীয়া এই কাৰ্যসূচীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত মুখ্য সচিব কৈলাশ চান্দ চামাৰিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব, সঞ্চালক আৰু বিভিন্ন জিলাৰ পৰা অহা পশুপালন আৰু পশু চিকিৎসা বিষয়াসকল উপস্থিত থাকিব। এই অনুষ্ঠানতে আফ্ৰিকান চুৱাইন ফিভাৰ, হাঁহ কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা 3টা আদৰ্শ পৰিচালনা পদ্ধতি মুকলি কৰা হ'ব। ইয়াৰ লগতে অলপতে প্ৰশিক্ষণ লাভ কৰা পশুধন প্ৰজনন কৰ্মীসকলৰ ভাট্টা, প্ৰমাণ পত্ৰ আৰু কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰা হ'ব। অনুষ্ঠানত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। চেকিয়াই ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 2-1 গলৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইণ্ট জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। একেদৰে দক্ষিণ আফ্ৰিকায়ো পূৰ্বৰ খেলত মেক্সিকোৰ হাতত 2-0 গলত পৰাস্ত হোৱাৰ পাছত প্ৰতিযোগিতাত প্ৰথমটো পইণ্ট অৰ্জনৰ বাবে চেষ্টা চলাব। প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া আন এখন খেলত ছুইজাৰলেণ্ড বছনিয়া আৰু হাৰ্জে গোভনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত। অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি।
2: आकाशवाणी समाचार के साथ मैं करिश्मा राय। प्रधानमंत्री नरेंद्र मोदी ने कहा कि जहां पारंपरिक तरीके सीमित साबित होते हैं वहां नवाचार प्रभावी समाधान प्रदान कर सकता है। फ्रांस के पेरिस में विवाटेक 2026 सम्मेलन में प्रधानमंत्री ने भारत में डिजिटल भुगतान, वित्तीय समावेशन, शिक्षा, स्वास्थ्य सेवा और कृषि क्षेत्रों में तेजी से हो रहे प्रौद्योगिकी आधारित परिवर्तन का उल्लेख किया। श्री मोदी ने कहा कि भारत अंतरिक्ष प्रौद्योगिकी और परमाणु ऊर्जा के क्षेत्र में उपलब्धियों के माध्यम से मानव क्षमता की नई सीमाओं का विस्तार कर रहा है। उन्होंने कहा कि प्रौद्योगिकी और आर्टिफिशियल इंटेलिजेंस सभी के लिए सुलभ होनी चाहिए। श्री मोदी ने वैश्विक नवोन्मेषकों से भारत के साथ मिलकर काम करने का आह्वान किया। भारत यूरोपीय संघ मुक्त व्यापार समझौते पर प्रधानमंत्री ने कहा कि यह समझौता व्यापार, निवेश, प्रौद्योगिकी आदान प्रदान और पर्यटन को बढ़ावा देगा।
3: 2026 इज अ स्पेशल ईयर फॉर इंडिया एंड यूरोप। एट द बिगिनिंग ऑफ द ईयर वी कंक्लूडेड द

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে কণ্ঠশিল্পী মধুস্মিতা মেধি আৰু সাবিত্ৰী মেধি। দতৰাত সংগত কৰিব জ্ঞানেন কাশ্যপে। অনুষ্ঠানৰ আগ ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া পোনে পোনে যাওঁ আহক হেল্ল' যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ।
1: নমস্কাৰ প্ৰতিগৰাকী শ্ৰোতাকে সাদৰ আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো আপোনালোকৰ প্ৰত্যাশিত লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠানটিৰ আভ্যন্তৰলৈ সোমাই যোৱাৰ আগতে মই এইকেইটা আপোনালোকক জনাই থব বিচাৰিছো। আমাৰ বিশেষ অনুষ্ঠানটি আপোনালোকে ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটী যোগে লাইভ সম্প্ৰচাৰ আপোনালোকে ইতিমধ্যে চাবলৈ পাইছে। যিসকল শ্ৰোতাই আমাক ৰেডিঅ' যোগে শুনি আছে সেইসকল শ্ৰোতাৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে আমি মুকলি কৰি দিছো। সেই ফোন নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথিকেইগৰাকীৰ সৈতে আপোনালোকে কথা পাতিব পাৰিব। মই এই মুহূৰ্তত ফোন নম্বৰ দুটা আপোনালোকক জনাই থব বিচাৰিছো। 0361266 12325, আনটো নম্বৰ হৈছে 9435405223। এই নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথি দুগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব। আজি ডিউটিৰ মোৰ বিভিন্ন দায়িত্বত আছে তুলিকা দেৱী, নাফিচা বেগম। কণ্ট্ৰল ৰুমৰ পৰা অৰ্থাৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক সহায় কৰিছে আতিকুৰ ৰহমান, বিবেক শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, মায়ামণি শৰ্মা। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, মই ভাস্কৰ শইকীয়া। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ আভ্যন্তৰলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছো, অৰ্থাৎ আজিৰ অতিথি দুগৰাকীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো। ইতিমধ্যে আপোনালোকে অনুধাৱন কৰিব পাৰিছে, ঘোষকে ইতিমধ্যে সেই সন্দৰ্ভত আপোনালোকক জনাইছে। সামাজিক মাধ্যম বৰ্তমান সময়ত অন্যতম এটা শক্তিশালী মাধ্যম। এই সামাজিক মাধ্যমে আপোনাৰ যথেষ্ট খ্যাতি আপোনাক দিব পাৰে আৰু সেই সামাজিক মাধ্যমেৰে তেনে দুগৰাকী ফচল আজি আমাৰ সৈতে উপস্থিত আছে। তেওঁলোকে লোকসংগীতক ইমান সুন্দৰকৈ সাধনা কৰিছে যাৰ ফলশ্ৰুতিত এতিয়া মোবাইলে মোবাইলে মানুহৰ হৃদয়ে হৃদয়ে তেওঁলোক এতিয়া যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। মই আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছো, আমাৰ সৈতে উপস্থিত আছে আজিৰ অতিথি মধুস্মিতা মেধি আৰু সাবিত্ৰী মেধি। দুয়োকে আন্তৰিক আদৰণি জনাইছো আজিৰ অনুষ্ঠানৰ মাজলৈ। মই এইখিনি আপোনালোকক পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো, আজিৰ অনুষ্ঠানটি ফেচবুক লাইভত আমাক সহায় কৰিছে ৰোচেং গগৈ আৰু অনুষ্ঠানটি আজি বাদ্য সংগত কৰিছে জ্ঞানেন কাশ্যপে। জ্ঞানেন, তোমাকো আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ। মই আপোনালোকৰ কাষলৈ এই মুহূৰ্তত আহিছো। মই দুই প্ৰশ্নটো উমৈহতীয়াভাৱে সুধিম, দুয়োলৈ সুধিম। প্ৰথমে কওক, দুয়োগৰাকীৰ পৰা জানিব বিচাৰিছো আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ কেনেকুৱা লাগিছে।
2: আগতে আহিছো যদিও মই তেতিয়া 9-10 আছিলো, তেতিয়া মই একো নাজানোৱে বুলি কব পাৰি, কিন্তু যুৱমানীত মই তেতিয়া গান গাই গৈছো।
1: মই আপোনাৰ পৰা অনুৰোধ জানিব বিচাৰিছো যে আপুনি নৱম দশম শ্ৰেণীতে আকাশবাণীলৈ আহিছিলে আৰু তাৰপাছত আজি আকৌ দীৰ্ঘদিন বিৰতিৰ মূৰত আকৌ আজি আপুনি আকাশবাণী মজিয়ালৈ আহিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আপুনি বহু সৰুৰে পৰা গানৰ চৰ্চা কৰি আছে, লোকসংগীতৰ চৰ্চা কৰি আছে। এতিয়াৰ তেতিয়াৰ যুগটো আৰু এতিয়াৰ যুগটো যথেষ্ট বেলেগ। এতিয়া আপোনাৰ জীয়ৰীৰ সৈতে আপোনালোক দুয়োগৰাকী যথেষ্ট পৰিমাণে ভাইৰেল। প্ৰথম যেতিয়া আপোনালোকে ভিডিঅ'টো বনাইছিলে, প্ৰথম যেতিয়া দেখিলে যে যথেষ্ট পৰিমাণে ভিউজ আহিছে, বহু মানুহে চাইছে, বহু মানুহে কৈছে, তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা আছিলে?
2: অনুভৱ মানে আমি যে এনেকে গানটো দিয়াৰ পৰিমাণ ভাইৰেল হম আমি ভাবা নাই। তাই এনে কলে আকৌ মা এটা আমি লোক গান দিম দেচোন কেনেহেন হয়। মই তেতিয়া কৈছো বোলো ঠিকে আছে দে, দিম দে নহ'লে। সেনেকে যি দিলো আমাৰ বহুত ভিউজ আহিল, অহাৰ কাৰণে আমি তাৰপিছত আৰু এনেকে অনুৰোধ কৰে না, দি থাকবা কৈ ভাল ভাল কমেণ্ট দেই, আমাৰো ভাল লাগে, ভাল লাগি আমি খিৰা কৰলো। দিলো আরো এটা দিলো হেনকে দিয়ে দিয়ে বহুতটা গানে দিলো দিয়ে আমি বহুত হিরা হয়ে গেল ভাইরেল হয়ে গেল মোর যে ভাইরেল কি বস্তু
1: মুছো
2: আগর আগর মানুষ বুলি কব লাগবে দেখুন হেনহেন মই ভাইরেল কি বস্তু মই নাচনো মই না কয় মা আমি দেখো ভাইরেল হলো কি ভাইরেল বা মো হেনকে কো বোলো হয়েছো যদি ভালে হয়েছি দে গোটেও কয়েও বোলো এনেহেন হলিয়ে বোলো ভালো ভাল হলো ভাল করলো না বইয়া করলো কি বইয়া করলি ভালে কচ্ছা দে
1: ভাল লাগিছে। এতিয়া সেই মোবাইলৰ জৰিয়তে আপোনালোকক সৈতে আমিও চিনাকি হৈছো বা বিভিন্নজনে আপোনালোকক মাত বাতৰি আহিলে হয়তো আপোনালোকক চিনি পাইছে কি বিভিন্নজনে মাতে তেতিয়া অনুভৱটো কেনেকুৱা হয়?
2: ভাল লাগে বাপতে আমি এনে হেন হলো না সেইদিনাও আমি গুৱাহাটী গৈছিলো যে এইটা আহিলা তাই আহোঁতে আৰু এজন আমাক ছোৱালী মাতিছিল নামটো কি বা চিনি নাজানো
1: কিন্তু
2: তাতে আহোঁতে আমাক সেই বাটতে লগ ধৰি লোক গান গাওঁ আপোনালোকে নেকি আমি বোলো আমি লোক গান গাওঁ ঠিক আছে এটা চেলফি উঠো দে আমাক এটা দাউৰি আহি আমাৰ লগত চেলফি উঠলা এতিয়া আমাৰো ভাল লাগছিল আমি কেনেহেন হলো এনেকে ভালে লাগছে আৰু ঘৰত যায়ো এনেকে কৈছো ৰাখছা না আমাক এনেকে এটা ফটোটো লৈছে মোক কৈছে এনেকে ভালে লাগছে।
1: মই তোমাৰ কাষলৈ মনত আহিছো মধুস্মিতা, প্ৰথম কেনেকে আচলতে মনলৈ আহিছিলে যে মই ভিডিঅ' এটা বনাম মাৰ সৈতে গীত গাম, সেই কথাটো প্ৰথম কেনেকে মনলৈ আহিছিলে?
3: প্ৰথম মানে মই মোৰ মানে ফেচবুক পেজত আৰু দি আছিলোঁ আধুনিক গীত গায়ে দি আছিলোঁ ভণ্টিৰ লগতো গাইছিলোঁ। তাৰপিছত এদিন এনে ভাবিলোঁ আৰু মা আমি লোক মানে গান তোমাৰ লগত গাই দিওঁ মায়ে বোলে মইতো মানে লোক গানহে জানিম আধুনিক গীত নাজানিম তো লোক গান দিলোঁ। প্ৰথমতে অ ফুলেশ্বৰী লোকগীতেই দিছিলোঁ আমি এটা অন্তৰা দি দিছিলোঁ তো ভালেখিনি ভিউজ আহিল তিনি চাৰি ঘণ্টামানত মোটামুটি 35,000 ভিউজ আহিছিল
1: আমি সেই কথাবিলাক আমি পাতি যাম, আমি শ্ৰোতাসকলক জনাব লাগিব দৰ্শকসকলক সেই কথাবিলাকো আমি জনাব লাগিব। মই এই মুহূৰ্তত দূৰৰে পৰা এটা গীত শুনি ল'ব বিচাৰিছো।
3: যিহেতু সেইটোৱে প্ৰথমতে দিছিলোঁ ফেচবুক পেজত

0: দুইকে ধন্যবাদ জানাইছো। আর মই যথেষ্ট পরিমাণে সৌভাগ্যবান যে তোমালোকের লগত আজি অকণমান এনেই বাদ্য সংগত করবলে পাইছো। খুব বেশি ভাল লাগিছে। আর এই সন্ধিয়ার সময়খিনি এনে ধরনের গীত সমূহ আসলে আমার মনলে প্রশান্তি আনে। যিসকল শ্রোতায় যিসকল দর্শকে আমার অনুষ্ঠান চাই আছে তেওঁলোকেও নিশ্চয় যথেষ্ট পরিমাণে ভাল পাইছে। মই এই মুহূর্তে মধুস্মিতা তোমার কাছে আহিছো। মই অকণমান তোমার সংগীতের যাত্রাটার বিষয়ে জানিব বিচাৰিছো। কেনেকে আরম্ভ কৰিছিলা, কেনেকে লোকগীতের প্রতি আকর্ষিত হলা, সেই বিষয়ে অকণমান কোৱাচোন।
1: লোকগীত বুলি মানে মোক মই যেতিয়া মানে ক্লাস সিক্সত আছিল মোক দেউতাই গানৰ স্কুলত দি দিছিল আৰু গানৰ স্কুলত দি দিছিল আৰু তিনি বছৰ মই গান শিকিছো। সিক্স সেভেন এইট তিনি বছৰ মই গান শিকিছো আৰু তাৰপিছত আৰু কন্টিনিউ নহল। মই গানৰ পৰীক্ষাও দিছো, প্ৰথমা মধ্যমা পাৰ্ট ওৱান, সেই তিনিটা দিছো তিনি বছৰত। তাৰপিছত আৰু দিয়া নহল। আৰু লোকগীত মই ফাৰ্ষ্ট ইয়াৰত মানে আমাৰ মানে কাষৰে আমাৰ মানে কাষত এখন গাঁও আছে ৰতনপুৰ বুলি কয়, তাৰে মানে কেইজনমান মানুহৰ লগত মই লোকগীত পৰিৱেশন কৰিছিলোঁ, কেইখনমান ফাংচন কৰিছিলোঁ তিনি চাৰিখনমান। তাৰপিছত আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা আহিল, তেনেকুৱাকৈ গোৱা নহ'ল। কিন্তু আমাৰ মাই মানে গোৱা আছিল আমাৰ মেধিপাৰাত, আমাৰ মানে নিজৰ গাঁৱতে এটা পাৰ্টি আছিল, মাই গোৱা আছিল আৰু মাই মানে আমাৰ ঘৰতে প্ৰেক্টিচ হোৱা আছিল কেতিয়াবা। তো মানে তেনেকুৱাকৈ শিকিছো আৰু। আৰু লোকগানবিলাক ভাল লাগে বহুত, মানে মানুহৰ মানে সুখ দুখ যিটো মানে সচৰাচৰ মানুহৰ জীৱন সেইটোৰ লগত মানে জড়িত, তো ভাল লাগে। সেইকাৰণে গাওঁ আৰু, গান গাইয়ে ভাল পাওঁ, সব গানে ভাল পাওঁ।
0: এটা ফোন আহিছে, মই ফোনটো এই মুহূৰ্তত লৈ ল'ব বিচাৰিছো, তাৰপিছত আকৌ আমি অন্যান্য কথা পাতি যাম। নমস্কাৰ জনাইছো, কোনে কৈছে, ক'ৰ পৰা কৈছে জনাব। অকণমান ৰব, মই তেওঁলোকৰ যাবতীয় যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কৰি দিছো, আপুনি পোনপটীয়াকৈ কথা পাতিব পাৰিব। অকণমান আপুনি ৰৈ দিয়ক অনুগ্ৰহ কৰি। হয়, তেওঁলোকে শুনিব পাৰিছে, আপুনি পোনপটীয়াকৈ কথা পাতিব পাৰিব।
1: হয় নমস্কাৰ,
0: জুবিন গাৰ্গৰ গীত শুনিব বিচাৰিছে। হয় নিশ্চয়কৈ ধন্যবাদ জনাইছো আপোনাক, ধন্যবাদ জনাইছো আপুনি আমাৰ সৈতে ফোনযোগে সংযুক্ত হোৱাৰ বাবে। তেখেতে জুবিন গাৰ্গৰ এটা গীত শুনিব বিচাৰিছে, আমি সেই গীতটোৰ মাজলৈ যাম বাৰু। যিহেতু মধুস্মিতাই এটা জুবিন গাৰ্গৰ গীত গাই শুনাব, আমি সেই গীতটোৰ মাজলৈ যাম। যিহেতু আমি লোকসংগীতৰ কথা পাতি আছিলোঁ, মই অকণমান আপোনাৰ কাষলৈ মূৰত আহিব বিচাৰিছোঁ। ইতিমধ্যে মধুস্মিতাই ক'লে যে আপুনি পূৰ্বৰ পৰা যথেষ্ট পৰিমাণে গীতৰ সৈতে জড়িত হৈ আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ দল আছিলে সেই সময়ত, আপোনালোকে গীত পৰিৱেশন কৰিছিল বা আপোনালোকৰ ঘৰখনতেই তাৰ অনুশীলন হৈছিলে, অকণমান সেই বিষয়ে কওকচোন। কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছে গীত গোৱা বা এতিয়াও কেনেধৰণে চলাই আছে?
2: মই তেতিয়া সেই স্কুলত পঢ়ি আছিলো, পঢ়ি থাকোঁতে মই গানৰ কম্পিটিশ্যনত আমাৰ মই ফাৰ্ষ্ট প্ৰাইজ পালো। পাওঁতে তেতিয়া মোক গোটেই কৈছে ইৰ মাতটো বৰ ধুনীয়া, সি গান গাইব পাৰিব। তেতিয়া আমাৰ গাঁৱত এটা যাত্ৰা পাৰ্টি ওলাল, মানে এনে এনেকে এই লক্ষী পূজা ৰাস এনে এনেকে পূজা নাটক কৰে। তেতিয়া মোক সেই নাটিকাৰ গান গাবাক লগিয়া শুনিলাম, নিয়াতে মই গেলো যাতে তেতিয়া সেই ভূতীয় পদ আমি লক্ষী পূজাত তাতে নাটক কৰিছিলো, কৰাতে তেতিয়াও তাতে মোক কহিনুৰে নে আনবাক লগে সেই কৰিছিল। কহিনুৰ তেতিয়া সৰুৱে মই নাইনত সৰু, পাছত আৰু কলাক এই ছোৱালীটো আমাৰ কহিনুৰত নিলো, হয়ে ভাল লাগলা হয়ে কওঁতে অ পাৰবি এতিয়া তাহাৰ ঘৰত যাব লাগব। তেতিয়া তাহোঁ ফিদিনাখনে আমাৰ ঘৰত গেল, যাতে আমাৰো ময়ো ইণ্টাৰভিউ দিব আহিলো বাচ্ছালাক। আহোঁতে কাকাই আৰু কলাক আমাৰ বোলে তই ইটাৰ পেৰে নাটকক যাব নোৱাৰা, তই ইমান সৰুই আছা, তই পঢ়া পাতি হবাৰে নাই, নাটকক গেলিতো তই কাইও কিতাপ চাইবা নিদে, সেইটাহে তাতে গানহে গাব লাগব। তাৰপিছত ময়ো আতিতে আৰু ইণ্টাৰভিউটো যদিও দি আহিলো, ময়ো আৰু বেছি ইচ্ছা কৰা নাই, কাৰণ ডাঙৰৰ কথা শুনবা লাগে ন, কাকাই যিহেতু কৈছে তাহুনে চলাব তাহুনে হীৰা কৰব, মই আৰু তাহাৰ কথা ভাবি বোলে দে হ'ব দে নহ'লে। মই আৰু এনেকে আৰু খেতিটো গেলে যাতে মই এনেকে কবে ফাংচনে হ'ল, তাতে আমাৰ লোকেলতো ফাংচন হ'লে মই মোক তাহোঁ উঠয়ে মই আৰু গাওঁ। সেনেহেন একবাৰ মানে এনেকে দেউতাৰ লগত মিলে লং দি আছে তেওঁ গান চান গাওঁ, সেনেহেনকে গাই থাকলো। তাৰপিছত বিয়াৰ পাছতো মই আহিলো যে এই গান গোৱা সুবিধাটো পালো, আমাৰ দেউতাকো গান বিৰাট ভাল পায়,
1: সম্ভবত
0: অষ্টম নবম দশম শ্রেণীবার আপনি যাত্রা পার্টিত গান গেছিলেন, অকমান এনেই কলিজাটা মনত পড়ব নাকি? তেনেকুৱা অকমান গাই

0: আসলে এই গীতসমূহ যিবোৰ গীত আপোনালোকে গালে, এই গীতবোৰ আজিকালি ল'ৰা ছোৱালীয়ে চৰ্চা নকৰে। ক'ৰবাত ক'ৰবাত কেতিয়াবা দুখ অনুভৱ হয়নে বাৰু, যিহেতু আপুনি বহু দিন ধৰি গীতৰ লগত জড়িত হৈ আছে? যাত্ৰা পাৰ্টি, আজিকালি ল'ৰা ছোৱালীয়ে আচলতে যাত্ৰা পাৰ্টি মানে কি সেয়াও বুজি নাপায়, অকণমান কেতিয়াবা দুখ অনুভৱ হয়নে বাৰু?
1: দুখ অনুভৱ নহয়, সেইটো পৰিৱেশৰ লগত কথা। আমাৰ এতিয়া আমি আগতে যেতিয়া সেই আছিলো, ছোৱালী অৱস্থাত আছিলো, আমি কবে যদি যাত্ৰা পাৰ্টি হয় আমি ঢোল একদম এটা দল হম হৈ আমি চাইবা গৈছিলো। কিন্তু ইটা জয় সি নাচৈ নাচৈ মানে তাহোন কয় ই নহাজা আমি সেই গ্লাছ চাবা যাম যা, সেনেকুৱা কথা। আমি ধুইলাৰ গান চাইছো, আমাৰ লক্ষী পূজাত হয় নিতানন্দৰ বিৰাট লক্ষী পূজা হয়, ধুইলাৰ গান চাওঁ আমি। মুখত নানান ধৰণৰ ৰং লগে লব লৈ তাহোন নাটক কৰে, সেনেকে কিবা বহুত জিলকা জিলকা বস্তু পিন্ধে পিন্ধি সেনেকে নাটক কৰে
0: আচলতে। আমি সেই থলুৱা যিখিনি কথা বতৰা, সেই কথা বতৰাখিনি আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি পাতিবলৈ চেষ্টা কৰিছো। যিহেতু পাঠশালা এখন খুব ভিতৰুৱা গাঁৱৰ তেওঁলোক বাসিন্দা, আৰু সেই ভিতৰুৱা গাঁওখনৰ পৰা আজি তেওঁলোকক আমি এনেধৰণে উলিয়াই আনিছো, এখন মঞ্চ দিয়া আকাশবাণী গুৱাহাটীয়ে চেষ্টা কৰিছে। তেওঁলোকৰ যিহেতু আপোনালোকে মোবাইলৰ পৰ্দাত আপোনালোকে দেখি থাকে বিভিন্ন সময়ত, মোবাইলৰ পৰ্দাত তেওঁলোকে বিভিন্ন ধৰণৰ গীতসমূহ দিয়ে আৰু সেই গীতসমূহ যথেষ্ট পৰিমাণে ভাইৰেল হয়। এতিয়া কথাটো হ'ল যে তেওঁলোকৰ জীৱনটো কেনেধৰণৰ, তেওঁলোকে জীৱনটোনো কেনেধৰণে চলাই আহিছে, বা গীতৰ আৰম্ভণি তেওঁলোকে ক'ৰ পৰা কেনেধৰণে কৰিছিল, এই যে মোবাইলৰ পৰ্দাত তেওঁলোকে মোবাইলৰ জৰিয়তে গীত গাবলৈ তেওঁলোকে শিকিলে, সেই সেই কথাবোৰ আচলতে তেওঁলোকৰ মনলৈ কেনেকৈ আহিলে, এই কথাবোৰ আচলতে আমি পাতিবলৈ চেষ্টা কৰিছোঁ। মই মধুস্মিতা, তোমাৰ কাষলৈ মনত আহিছোঁ, সেই আইডিয়াটো কেনেকৈ আহিলে মনলৈ যে আমি মোবাইলতো এনেধৰণে এটা ভিডিঅ' বনাই দিব পাৰোঁ, বিশেষকৈ মাৰ সৈতে গীত এটা গাই পেলাই দিব পাৰোঁ, সেই কথাটো কেনেকৈ মনলৈ আহিলে?
2: এইটো মানে মাটো গান গাই বুলি মই মানে গমে পাওঁ আৰু মাৰ মাতটো লোকগানৰ কাৰণে মানে বেষ্ট আৰু। তো মাৰ লগত গান গালো আৰু মাৰ লগত মই লোকগানবিলাক গাই থাকোঁ আৰু লগতে আমাৰ যেতিয়া মানে আমাৰ মানে মন্দিৰত শৰাই আগবঢ়োৱা হয় তেতিয়া মানে মায়ে নাম দিয়ে, সেই নামো গাওঁ মাৰ লগত। তো সেনেকে ভাবলো যে মাৰ লগত দি চাওঁ আৰু, যিহেতু মায়েও গান গাইছিল আৰু মাইটো সেইটো সময়ত বাৰু বিশেষ এটা মানে সেইটো সময়ত ছচিয়েল মিডিয়াটো নাছিল, তো ইমান এটা মানে সেই নহল আৰু। তো সেনেকে ভাবলো আৰু মাৰ লগত গান দিওঁ, তো সেনেকে মাৰ লগত গান দিলো, লোকগানে দিলো।
0: এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বিভিন্ন সময়ত, মই সেইটো তোমাৰ মাৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ কিন্তু তোমাৰ পৰা সেই প্ৰশ্নটো জনা নাই এতিয়ালৈকে, সেইবাবে মই তোমাক সুধিব বিচাৰিছোঁ যে প্ৰথম যেতিয়া ভিডিঅ'টো দিলা তাৰপিছত যথেষ্ট পৰিমাণে ভিউজ, তাৰ পিছৰ ভিডিঅ'টোত আকৌ তাতকৈ বেছি ভিউজ, এনেধৰণে ধাৰাবাহিকভাৱে তোমালোকে ভিডিঅ' দি আছা, ধাৰাবাহিকভাৱে তোমালোকৰ ভিডিঅ'বোৰে যথেষ্ট পৰিমাণে ভিউজ পাই আছে, যেতিয়া ঘৰখনৰ পৰা ওলাই অহা বা বিভিন্ন স্থানলৈ তোমালোক যোৱা, নিশ্চয় যথেষ্ট মানুহে তোমালোকক চিনি পায়, সেই মানুহৰ মন্তব্যবোৰ কেনেধৰণৰ?
2: ভালেই আৰু, আমাৰ গাঁৱৰ মানুহখিনিৰ কথাই ক'ব গৈছো, মোক ভালেখিনি মানে উৎসাহ দিয়ে আৰু। এইবাৰ বহাগত মানে মুকলি বিহু পাতিছিল তাতে আমাৰ গাঁৱত, তো মোকে গান গাব কৈছে, কেইটামান গান গাই দিছো জুবিন দাৰ, পাঁচটামান গান গাই দিছো। তো আৰু মানে গাঁৱৰ মানুহখিনিয়ে কয় আৰু, তাৰে দুই তিনিটামান মানুহ এনেকুৱা আছে কয় আৰু, ফেচবুকত দিবি আমি চাম। আৰু ইটা যে ভাইৰেল হোৱাৰ পাছত মই যোৱা কালি না পৰিদিনা হ'ল মই নিতানন্দত গৈছিলো চবত, মানে গোটেই মোক মানে চিনি পাইছে, গান গোৱা ছোৱালীটো নিকিয়াই কৈছে, ভাল লাগে,
0: ভাল লাগে, নিশ্চয় আমি এনেকে কথা পাতি যাম। এটা গীত এই মুহূৰ্তত আপোনালোকক শুনি ল'ব বিচাৰিছো, এবাৰ কি শুনাব?
2: ও হালকি ছুটি হালকি গীতটি অলপ গাই দিছো।

0: আসলে মই পুনৰবাৰ কৈছো, এই গীতসমূহে বা এই গীতসমূহৰ চৰ্চাই আমাৰ সেই জাতীয় জীৱনৰ যিখন ছবি, সেই ছবিখন তুলি ধৰে। প্ৰতিটো লোকসংগীততে এখন এখন ছবি থাকে, গাঁৱৰ নিভাঁজ এটা পৰিৱেশৰ এখন ছবি তুলি ধৰা হয়। মই মধুস্মিতাৰ পৰা এইমূৰত জানিব বিচাৰিছো যে তুমি বিভিন্ন ধৰণৰ গীতো গোৱা, জুবিন গাৰ্গৰ গীতো গোৱা বা বিভিন্ন ধৰণৰ গীতসমূহ তুমি গোৱা, কিন্তু মই তোমাৰ পৰা এইমূৰত জানিব বিচাৰিছো যে লোকসংগীতৰ প্ৰতি বা লোকগীতৰ প্ৰতি তোমাৰ আগ্ৰহটো যথেষ্ট পৰিমাণে বেছি, তাৰ কাৰণটো কি বাৰু?
1: লোকগীতবোৰ মানে মানুহৰ মুখে মুখে চলি অহা বুলিয়ে ক'ব লাগিব, আৰু লোকগীতটো মানুহৰ জীৱনৰ লগত জড়িত, সুখ দুখ হাঁহি কান্দোন সবখিনিয়ে আছে লোকগীতৰ মাজত, আৰু সেইকাৰণে আৰু আৰু ভাল লাগে লোকগীতবিলাক, যিহেতু মানুহৰ জীৱনৰ লগত জড়িত, তো সেইকাৰণে আগ্ৰহটো বেছি। এটা ওহালকি চুটি হালকি গীত দিতে এটা কেনে এটা মানে দুখৰ এটা মানে ফিল আহি যায়, তো মানে সব গানতে আছে অৰ্থ লোকগীতবিলাকৰ।
0: মই আপোনাৰ পৰা এইমূৰত জানিব বিচাৰিছো যে শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে এগৰাকী গৃহিণীৰ কিমান কাম থাকে আমাৰ মাহঁতক দেখিলে আমি অনুভৱ কৰিব পাৰো। ভাত ৰন্ধাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঘৰৰ কাম কাজ, তাৰ মাজতে লোকগীতৰ চৰ্চা বা বিভিন্ন সময়ত আপুনি নাম গাবলৈও যায়, ইতিমধ্যে আপোনাৰ জীয়ৰীয়ে ক'লে সেই কথাটো, এই গীতৰ চৰ্চাটো অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত কেতিয়াবা অসুবিধা নহয়নে?
2: অসুবিধা মানে মই আৰু কি আৰু, মই ভাত ৰান্ধবা গেলিও গানে গাই থাকো, শালত বহিলেও গান গাওঁ, মই শালো কিন্তু
0: আপুনি কাপোৰ বয়,
2: গোটেই কামে কৰো তাৰমানে, মই নকৰা কাম নাই আৰু, চব কামে কৰো, তাৰে মাজেদি মই মোৰ আৰু মনটো ভাল লগাৰ কাৰণে মই এই গান গিলা গাই থাকো, চব গানে গাওঁ, নামৰ গান এটা নামে কভে গাব লগা হ'ল, সেই নামৰ গীতটো আগুৰে থাকিলো, কভে কিবা গাইবা লগা হ'ল সেইটো গীত আগুৰে থাকিলো, সেনেহেন বিয়াৰ গীত গাইব লগা হ'ল সেই আহিলে আউৰে থাকো, মনক আনি থাকো তাৰমানে, সেনেহেনকে গাই থাকো আৰু কথাগিলা।
0: আপুনি ভাবে না যে আগ্ৰহ থাকিলে আকৌ নতুনকে এখিনি সময় উলিয়াই ল'ব নালাগে গানৰ প্ৰেক্টিচৰ
2: বাবে?
0: বিভিন্ন কামৰ মাজতে অনুশীলনটো হৈ থাকে গানৰ। আপুনি খুব ধুনীয়া কথা এটা ক'লে যে যেতিয়া নাম গাবলৈ যাব লগা হয় তেতিয়া শালত বহি আপুনি নামৰ অনুশীলন কৰি থাকে, ভাত ৰন্ধাৰ সময়তো আপুনি অনুশীলন
2: কৰি থাকে, পাটনাত থৈ দিওঁ গানটো গাই থাকো নামৰ গীতটো গাই থাকো আৰু মন্দিৰক যাতে বহিটো নানিলেও হয়।
0: মই এই মুহূৰ্তত যদি সম্ভৱ হয় অকণমান নাম অকণমান গুণগুনাই দিব পাৰিবনে, যিহেতু সন্ধিয়াৰ সময় এইখিনি সময়ত প্ৰায় গৃহিণীয়ে
2: নামৰ গান

0: মই আপোনাক একদম অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, এইভাৱে আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে এগৰাকী মানুহে যেতিয়া সৰুৰে পৰা বিভিন্ন ধৰণৰ এটা সংস্কৃতি চৰ্চা কৰি আহে, তেওঁ কিবা কিবি বিভিন্ন ধৰণৰ কাৰণতে হওক, বিয়া হোৱাৰ পাছৰ সময়খিনিতে হওক বা বিভিন্ন ধৰণৰ কাৰণতে তেওঁ নিজৰ প্ৰতিভাটো এৰি দিয়ে, বিভিন্ন ধৰণৰ অজুহাত দেখুৱায় যে মোৰ ঘৰ সংসাৰ আছে, মই কৰিব নোৱাৰোঁ, কিন্তু ইমানখিনি ধুমুহাৰ মাজতো আপোনালোকে এনেধৰণৰ গীতসমূহৰ চৰ্চা কৰি আছে, আচলতে আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এই কথাটোও কৈছোঁ যে অনাদি অনন্তকাললৈ নিৰন্তৰভাৱে আপোনালোকে এনেধৰণে চৰ্চা কৰি যাওক, তাৰ বাবে শুভকামনা জনাইছোঁ, অভিনন্দন জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি যি দুগৰাকী অতিথি আমি আপোনালোকৰ সন্মুখলৈ আমন্ত্ৰণ জনাই আনিছোঁ, এই দুগৰাকী অতিথি আপোনাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে, কিয়নো মই সেই কথাটো পুনৰবাৰ ক'ব বিচাৰিছোঁ, এগৰাকী অসমীয়া গৃহিণী আচলতে ইচ্ছা কৰিলে কি কি কৰিব নোৱাৰে সেই উদাহৰণ আচলতে আজি বহন কৰিছে সাবিত্ৰী মেধিয়ে, কিয়নো তেওঁৰ এখন ভৰা সংসাৰ আছে, সেই ভৰা সংসাৰখনৰ যি জঞ্জাল, সেই জঞ্জালখিনিৰ উপৰিও তেওঁ বিভিন্ন সময়ত এই গীতসমূহৰ চৰ্চা কৰি আহিছে। কেতিয়াবা যদি তেওঁ শালত সেই তাঁত কাপোৰ বৈ গীতৰ চৰ্চা কৰিছে, কেতিয়াবা তেওঁ ভাত ৰান্ধি থাকোঁতেও গীতসমূহ গুণগুণাইছে, মুঠতে এগৰাকী পূৰ্ণাংগ অসমীয়া গৃহিণীৰ যি চৰিত্ৰ সেইখিনি প্ৰতিফলন ঘটোৱাৰ উপৰিও তেওঁ নিজৰ যিখিনি প্ৰতিভা, সেই প্ৰতিভাও আচলতে তেওঁ অক্ষুণ্ণ হ'বলৈ দিয়া নাই, সেয়া তেওঁ বিভিন্ন সময়ত ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। যিহেতু আমাৰ ফেচবুক যুগেও যথেষ্ট সংখ্যক লোকে আমাৰ অনুষ্ঠানটি চাই আছে, মই কেইটামান কমেণ্ট এই মুহূৰ্তত পঢ়ি শুনাব বিচাৰিছোঁ। মিতালী কলিতাই লিখিছে, ধুনীয়া গান গাইছে বুলি তেওঁ উল্লেখ কৰিছে। অজয় চক্ৰৱৰ্তীয়ে লিখিছে, সঁচাই খুব সুন্দৰ গীত পৰিৱেশন। ৰুমি মেধিয়ে লিখিছে, ধুনীয়া হৈছে বুলি তেওঁ উল্লেখ কৰিছে। অলকা ডেকাই উল্লেখ কৰিছে, শুভ সন্ধিয়া, সুন্দৰ অনুষ্ঠান বুলি তেওঁ জনাইছে। বনশ্ৰী হাজৰিকাই ভাল লাগিছে বুলি উল্লেখ কৰিছে, দুয়োগৰাকী শিল্পীলৈ শ্ৰদ্ধা আৰু মৰম জনাইছে। যিসকলে আমাৰ অনুষ্ঠান চাই আছে, যিসকলে মন্তব্য আগবঢ়াইছে, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ শেষলৈকে আমাৰ অনুষ্ঠানটো চাই থাকক। মধুস্মিতা, তোমাৰ কাষলৈ মতো দেখিছোঁ, তুমি ইতিমধ্যে স্নাতক সম্পন্ন কৰিলা, ইয়াৰ পাছত কি চিন্তা কৰিছা? বিভিন্ন স্থানত তুমি ইণ্টাৰভিউ দি আছা, মই অকণমান তোমাৰ কলেজৰ কথা পাতিব বিচাৰিছোঁ। কলেজত বিভিন্ন ধৰণৰ অনুষ্ঠান হয়, কলেজ যুগ হয়, মহাবিদ্যালয় সপ্তাহ হয়, সেইসমূহত অংশগ্ৰহণ নিশ্চয় কৰিছা। কেনেধৰণৰ অনুভৱ?
1: ভালে লাগিছে, মানে লাষ্ট যিটো লাষ্টবাৰত মই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, আৰু এবাৰ মানে মই যেতিয়া মানে প্ৰথম গৈছিলোঁ আৰু তেতিয়া কৰিছিলোঁ, দুবাৰে কৰিছোঁ, আৰু তিনিবাৰ আছিল, দুবাৰ কৰিছোঁ। আৰু বাকী এনে বাকী খেল ধেমালিবিলাকত তেওঁৰ দৌৰা হয়, লং জাম্প হয়, এইবিলাক
0: আচলতে একাংশ মানুহে কয়, বা এইটো আচলতে সঁচা কথা যে যেতিয়া মানুহৰ সৈতে এটা প্ৰতিভা থাকে, সেই প্ৰতিভাটো আগুৱাই নিয়াৰ ক্ষেত্ৰত ঘৰখনৰ যথেষ্ট সহায় লাগে। তুমি যিহেতু খুব ধুনীয়া গান গোৱা, তোমাৰ মাৰ সঁহাৰি ইতিমধ্যে আমি জানিছোঁৱেই, কাৰণ মায়ে তোমাৰ লগত সমানে সমানে গীত গায়, বাকী ঘৰখনৰ আন সদস্যৰ সঁহাৰি কেনেধৰণৰ?
1: মানে ফুল ছাপোৰ্ট, বিশেষকৈ মানে দেউতা আৰু দেউতাৰ মানে সৰুৰ পৰা এটা ইচ্ছা মই গান গাব লাগে, মই নাজাওঁ, দেউতাই গানৰ স্কুলত নাম ল'লে নিজে দিছে, মানে যাব ইচ্ছা আছিল হ'লেও মানে অলপমান সেই আৰু মানে দেউতা আৰু কওঁ নাগে মই এনেও গাব পাৰিম আৰু, তাৰপিছত নাই নাই যাবাই লাগব, মানে দেউতাই নিজে নিজে চাইকেলত উঠাই লৈ মোক থবা যায় গানৰ স্কুলত, দেউতাই মানে আৰু ফুল ছাপোৰ্ট কৰে। বাইদেউ আছে, ভণ্টি, এতিয়া ৰুমি মেধিয়ে কমেণ্টো কৰে,
0: তোমাৰ বাইদেউ ন, আচলতে তোমালোকৰ গোটেই পৰিয়ালটোৱে এই যিমানখিনি তোমালোকৰ ভিডিঅ' তাৰ আঁৰত গোটেই পৰিয়ালটোৱে জড়িত হৈ থাকে। মই আপোনাৰ পৰা জানিব বিচাৰিছো, নিজৰ মানুহজনৰ সাহটো আটাইতকৈ ডাঙৰ, মানুহজনৰ সাহটো লাগিবই তেতিয়াহে আচলতে আগুৱাই যাব পাৰি। সেই মানুহজনক আপুনি পায়, আপোনাৰ স্বামী হিচাপে পায়, আপুনি যথেষ্ট পৰিমাণে ভাগ্যৱান মই নিশ্চয় অনুধাৱন কৰিব পাৰিছো।
2: পঢ়া শুনা নাই, মেট্ৰিক ফেইল, কিন্তু মই মেট্ৰিক পাছ হলিও মই সেইটো নাভাবো, কাৰণ নিজৰ মানুহটো কম পঢ়া হলিও বুজা বুজিটো থাকিলে সেয়ে ভাল। কিন্তু আমাৰ দেউতাকৰ আছে, মই যদি কিবা কওঁ দেউতাকে মোক না নকৰে আৰু কয় বোলে অমুকক যাব লাগে, যকে নহলেও মোক তাৰমানে লৈ যাবই, সেনেহেন গোটেই ক্ষেত্ৰতে তাৰমানে তই কাকো খাতিৰ কৰবা নেকি, তুমি মোৰ লগত হলবি মই তোক নিম, সেনেহেন
0: যথেষ্ট পৰিমাণে আপোনাক সহায় কৰে।
2: আৰু এই লক্ষী পূজাটো এই কিবা চাবাই গেলো, নাটক চাবা গেলো, যা যা কোন হৈ যা যা মই আহোঁতে আনিম না, কিন্তু হেনেহেন নহলি মইতো নরুবা কিয় যাবি আৰু ভাত যদি কওঁ বোলে ভাত আজি নহব দে ভাত আমি যাই ইয়াৰ পৰাই ভাগাৰে দি থাকিম দে হে দিপৰা জখৰা ভাত থবি মোক লবি অলপ মই সেই খাম দে আমিতো কিবা কানি খাইও না আৰু দেউতা কওঁ মই জখৰা ভাত দিলেও কথা নাই হেনে ভাল কিন্তু বুজা বুজি আছে মানুহটো
0: সেইবাবে আচলতে এনেধৰণৰ এটা পৰিৱেশ সম্ভৱপৰ হৈ উঠিছে ইমান সুন্দৰকৈ আপোনালোকে ভিডিঅ'বোৰ প্ৰস্তুত কৰিছে মানুহে আদৰি লৈছে ইয়াৰ অন্তৰালত আপোনালোকৰ ঘৰখনৰ যথেষ্ট পৰিমাণে সহায় আছে সেই কথাটো স্বীকাৰ কৰিব লাগিব এনেধৰণৰ আমি কথা পাতিম এবাৰ কি শুনাব নিশ্চয়

0: মই আচলতে কি ভাষাৰে ধন্যবাদ জনাওঁ দুয়োগৰাকীকে, সেই ভাষাখিনি আচলতে মই বিচাৰি পোৱা নাই। সেইবাবে আচলতে ক'ৰবাত মই সেইখিনি অনুধাৱন কৰিব পাৰিছোঁ যে মানুহে কিমান দূৰলৈকে সংগীতক অনুধাৱন কৰিলে, মানুহে কিমান দূৰলৈকে সংগীতক বুকুত ধাৰণ কৰিলে এনেধৰণৰ এটা প্ৰদৰ্শন হ'ব পাৰে। সেই কথাটোৱে আচলতে আমি অনুধাৱন কৰিব লাগিব যে এখন পাঠশালাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি লোকসংগীতক তেওঁলোকে ইমান কদৰ কৰিছে, লোকসংগীতৰ প্ৰতি তেওঁলোকৰ যিটো মৰম, তেওঁলোকৰ যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধাখিনি তেওঁলোকৰ পৰিৱেশন শৈলীত আচলতে জলজল পটপটকৈ ওলাই পৰিছে। মই মধুস্মিতা, মই তোমাৰ কাষলৈ মনত আহিছোঁ, সংগীতক লৈ তুমি আগবাঢ়ি যাব বিচাৰিছা, পৰৱৰ্তী কেনেধৰণৰ পৰিকল্পনা আছে, তুমি কেনেধৰণে সংগীতক আগুৱাই নিব বিচাৰিছা বা কি ধৰণৰ কাম কৰিব বিচাৰিছা?
1: এতিয়া মানে মই ফেচবুকতে দি আছো বৰ্তমান মোৰ গান ভিডিঅ'বিলাক বনাই বনাই, আৰু আশা ৰাখিছো আৰু নেক্সট বছৰ বহাগৰ বিহুত অলপ ফাংচন চাংচন পালে সেইখিনি মই গাম বাৰু। আৰু লগতে মই লোকগানৰ যিটো ফাংচন হয় তো সেইটো আহিলেও মই গাম, তেনেকুৱাকৈ ভাবিছো। আমাৰ তাতে মানে যিটো গ্ৰুপ আছে, মই যে ফাৰ্ষ্ট ইয়াৰত গোৱা বুলি কৈছিলো, তো খুৰাজন সিদিনা আহিছিল আৰু, কৈছে খুৰাজনে যে লাগিলে মোক কবি, হ'ব খুৰা, তেনেকুৱা কৈছো।
0: মই আপোনাৰ কাষলৈ মনত আহিছোঁ, বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গ'লে আৰ্থিকভাৱেও যথেষ্ট পৰিমাণে ব্যয় বহন কৰিব লাগে, কেতিয়াবা অসুবিধাৰ সন্মুখীন নহয়নে আপোনালোকে?
2: অসুবিধা
0: হৈ আছে, আমি ইমান টকা পইচা
2: থকা মানুহ নহয়, আমাৰ দেউতাকো এই ৰন্ধন কাম কৰে, খেতি কৰে, সেনেহেনকে ময়ো গোটেইখিনি কৈছো ঘূৰিছো ৰুমটো মই সেনেকেও অলপ আজো মই তাৰমানে চাইৰ বগে আছো আৰু,
0: আপুনি পথাৰত ঘূৰিবলৈ যায়,
2: যাওঁ বেলেগৰো ঘূৰিম মই,
0: বেলেগৰ
2: ঘূৰিম মই 10,000 টকা পাইছো।
0: আচলতে মই সেই কথাটোৱে আচলতে বাৰে বাৰে এইবাবেই কৈছোঁ যে এগৰাকী অসমীয়া মহিলাই কৰোঁ বুলিলে আচলতে বহু কিবা কিবি কামেই কৰিব পাৰে। তেওঁ বিভিন্ন স্থানত বা সেই গাঁওখনৰ বিভিন্নজনৰ ভূঁই ৰুবলৈ তেওঁলোক যায়, বিভিন্নজনৰ ঘৰত তেওঁলোকে ভূঁই ৰুৱে, আৰু তাৰ পৰা অৰ্জন কৰা যিসমূহ টকা পইচা, সেই টকা পইচাসমূহে তেওঁলোকে বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায় বা তেওঁলোকৰ পৰিয়ালটো তেওঁলোকে পোহপাল দিয়ে। এতিয়া কথাটো হ'ল যে ছোৱালীজনীক আগবঢ়াই দিব লাগিব, এগৰাকী মাতৃ হিচাপে আপোনাৰ যথেষ্ট পৰিমাণে দায়িত্ব আছে,
2: পইচা লাগে, আহোঁ পঢ়ি আছে না, সৰুটো এইবাৰ বিয়ে ছেকেণ্ড চেম পাব, তাইকো কৈছি নহয় এডমিশ্যন ল'ব, পইচা লাগে ফৰ্ম ফিল আপ কৰবা, ময়ো কৈছো তই পাওঁছে নাই ভি, মই যেনেকে নহওক দিম দে, কৈছো মোৰ নিজৰ পইচা নাই, মই একদিন তই ধাৰ কৰি আনি দিছো, তাইক কৈছো মইনা তই ধাৰ কৰি আনি হলেও তই ফৰ্ম ফিল আপ তো কৰ, কাৰণ এই জীৱনটোতো তই ইতাহে পাবি, পাছততো তোৰ এটি গুচি গেলি নাপাওঁ, গতিকে তই যেনেকে নহওক তই ফৰ্ম ফিল আপ কৰবাই লাগিব, সেনেকে কৈছো ফৰ্ম ফিল আপ দিয়া পৰীক্ষা চলি আছে তাই, নহ'লে তাইও অভ্যাস হৈ তাই বন নিচা আহিবা, তাই কৈছে মইও মা গেলো ভি, কালি পৰীক্ষা আছে আমি ৰবা কেতিয়া যাইব, সেনেহেন সেইকাৰণে তাই নাহিলাক, সেনেকে মই তাহাক আগবাৰে দিওঁ আৰু, আৰু তাহাক অভাৱ হয়ে তাহোঁ, মই যে অভেৰ পেৰে আনো তাহোঁ অভাৱটো পূৰণ কৰে হয়ে তাহোঁ ভাবে মনেদি, কিন্তু ভাবলিও মই কওঁ তুহুং আৰু খেতি কথা ভাবি নাথাকিবি, মই দিছো তুহুং যেনেকে নহওক আৰু তুমি কৰবাহে লাগে, সেনেহেন
0: অভাৱ অভিযোগ অনাতন প্ৰতিকূল প্ৰত্যাহ্বান এইবোৰ নেওচিও মানুহে কেনেকৈ ইমান হৃদয়েৰে লোকগীতক অনুধাৱন কৰিব পাৰে, মানুহে কেনেকৈও ইমান অন্তৰেৰে গীতসমূহৰ চৰ্চা কৰিব পাৰে তাৰ উদাহৰণ হৈছে আজিৰ আমাৰ এই দুয়োগৰাকী অতিথি। আমি তেওঁলোকক ষ্টুডিঅ'লৈ কেৱল গীত পৰিৱেশন কৰিবলৈ মাতি অনা নাছিলোঁ, আমি ষ্টুডিঅ'লৈ তেওঁলোকক মাতি আনিছিলোঁ তেওঁলোকৰ জীৱন পৰিক্ৰমাসমূহ আপোনালোকৰ সন্মুখত আচলতে অৱগত কৰিবৰ বাবে। আমি আপোনালোকে বিভিন্ন সময়ত ৰীল স্ক্ৰল কৰে আৰু সেই ৰীলৰ হাজাৰ হাজাৰ ৰীলৰ মাজৰ এটা ৰীল এই মাতৃ আৰু কন্যাৰ ওলায়, সেই সময়খিনিহে আচলতে মোবাইলৰ পৰ্দাত বন্দী হৈ থাকে, কিন্তু বাকী কেমেৰাৰ আঁৰত থকা সেই যিটো জীৱন, সেই দুৰ্বিষহ জীৱনটোত যুঁজি যুঁজি তেওঁলোকে আজি এই পৰ্যন্ত এনেধৰণে গীতক অনুধাৱন কৰিছে, গীতক তেওঁলোকে চৰ্চা কৰিছে, তাৰে আজি এখন ছবি ইয়াত প্ৰতিফলন হৈছে। মই সেই কথাখিনি আচলতে তেওঁলোকক জানিব বিচাৰিছোঁ, কোনো ধৰণৰ সংগীতৰ যি আভ্যন্তৰৰ যিসমূহ ব্যাকৰণিক কথা বতৰা, সেই কথা বতৰাসমূহ আজি অনুষ্ঠানত আমি এইভাবে পতা নাই। খুব ঘৰুৱাভাৱে আমি অনুষ্ঠানৰ এই কথা বতৰাখিনি পাতিছোঁ। তেওঁলোকৰ সৈতে যিটো তেওঁলোকৰ ঘৰুৱা যিটো পৰিৱেশ, সেই পৰিৱেশটো আজি ষ্টুডিঅ'ৰ মজিয়ালৈ আমি ঘূৰাই আনিব বিচাৰিছোঁ। সেইবাবে কথা বতৰাসমূহ আমি এনেধৰণে পাতিছোঁ, কিয়নো এখন সংসাৰ চলাই লৈ লৈ গৈ তাৰ মাজত গীতক চৰ্চা কৰাটো মুখৰ কথা নহয়। এগৰাকী গৃহিণী, তেওঁ যিখিনি দায়িত্ব, সেই দায়িত্বখিনি তেওঁ নিয়াৰিকৈ পালন কৰাৰ উপৰিও কেনেধৰণে সংগীতক চৰ্চা কৰি আছে তাৰ উদাহৰণ আজিৰ দুগৰাকী অতিথি। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকৰ কেৱল গীতেই নহয়, তেওঁলোকৰ সৈতে আমি বিভিন্ন কথা পাতিবলৈ চেষ্টা কৰিছো, তেওঁলোকৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। মই এই মুহূৰ্তত আৰু কথা পাতি যাম, আৰু এটা গীত শুনি ল'ব বিচাৰিছো। আৰু এইখিনিতে জনাই থওঁ মই এই গীতটিৰ পাছতেই, যিহেতু আমাৰ প্ৰায় সময় সমাগত হৈ আহিছে, আমি অনুষ্ঠান সামৰিব লাগিব। গতিকে এই গীতটিৰ পাছতে আমি অনুষ্ঠান সামৰিম।

0: পুনৰবাৰ দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ আমন্ত্ৰণ ক্ৰমে আপোনালোক ইয়ালৈ আহিলে, আমাৰ মঞ্চখনো সুস্থ বৃদ্ধি কৰিলে, দুয়োগৰাকীকে পুনৰ আন্তৰিক ধন্যবাদ জনাইছো আৰু আগলৈ আমি এনেধৰণে লগ পাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হলো। প্ৰিয় শ্ৰোতা আৰু দৰ্শক, আজিৰ অনুষ্ঠানৰ আছিল এই দুয়োগৰাকী অতিথি, তেওঁলোকৰ জীৱন পৰিক্ৰম আৰু লোকগীতৰ কিছু অভ্যাস আপোনালোকক এই অনুষ্ঠানৰ জৰিয়তে দিয়াৰ চেষ্টা কৰিলোঁ। ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই ভাস্কৰ বিদায় লৈছো। নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে হেল্ল' যুৱবাণী অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছিল কণ্ঠশিল্পী মধুস্মিতা মেধি আৰু সাবিত্ৰী মেধি। দত্তৰাত সংগত কৰিছিল জ্ঞানেন কাশ্যপে। অনুষ্ঠানৰ আঁত ধৰিছিল ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ৰুজিমুদৈ বিদায় লৈছো। নমস্কাৰ।

মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও উপলব্ধ হৈ আছে। এতিয়া শুনক ভজন আৰম্ভণিতে এয়া হৰিহৰণ।

হৰিহৰণৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠানত এইবাৰ শুনক বিপিন সচদেৱৰ কণ্ঠৰ ভজন।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো উপলব্ধ। ষ্টুডিঅ'ৰ ঘড়ীত 9:30 বজাৰ লগে লগে এমুঠি মন পৰসা গীতেৰে সৈতে আৰম্ভ কৰিবলৈ লৈছো ৰামধেনু। ষ্টুডিঅ'ত আছো মই নফিচা।

আজিৰ ৰান্ধনিত আমি কথা পাতিম আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান অথচ আটাইতকৈ আওকাণ কৰা সম্পত্তিৰ বিষয়ে। সেয়া হৈছে সময়। কাৰোবাৰ বাবে সময় বৰ বেগী, আকৌ কাৰোবাৰ বাবে সময় যেন থমকি ৰৈছে, কিন্তু আচলতে সময় কাৰোবাবেই ৰৈ নাথাকে। মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰেই সময়ো চিৰপ্ৰবাহমান।

আমেৰিকাৰ লেখক বেঞ্জামিন ফ্ৰেংকলিনে এষাৰ বৰ ধুনীয়া কথা কৈছিল, তুমি যদি জীৱনক ভাল পোৱা তেন্তে সময় অপচয় নকৰিবা, কাৰণ সময়েই হৈছে সেই উপাদান যিহেৰে জীৱনটো গঢ়া হৈছে।

টকা পইচা হেৰালে আমি কষ্ট কৰি তাক পুনৰ ঘূৰাই পাব পাৰোঁ। হেৰুৱা স্বাস্থ্যও চিকিৎসা আৰু যত্নৰ দ্বাৰা ঘূৰাই আনিব পৰা যায়, কিন্তু এবাৰ হাতৰ পৰা পিছলি যোৱা এক ছেকেণ্ডো আমি কোটি টকা খৰচ কৰিও কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ।

সময় এটা সৰু শব্দ, কিন্তু ইয়াৰ শক্তি বহুত ডাঙৰ। সময় কাৰোবাবেই ৰৈ নাথাকে। আপুনি সাজু হওক বা নহওক, সুখত থাকক বা কষ্টত থাকক, সময় নিজৰ গতিৰেই আগবাঢ়ি যায়। বহু সময়ত আমি কওঁ, সময় বেয়া চলিছে বা সময় মোৰ পক্ষত নাই, কিন্তু সঁচাকৈ ভাবিলে সময় নিজে কেতিয়াও বেয়া নহয়। সময়ক আমি কেনেদৰে ব্যৱহাৰ কৰোঁ, সেই কথাটোৱেহে আমাৰ জীৱনৰ দিশ ঠিক কৰে।

বহু মানুহে অতীত আৰু ভৱিষ্যতৰ মাজত ঘূৰি থাকি আজিৰ দিনটো হেৰুৱাই পেলায়। কামো থাকে, দায়িত্বও থাকে, কিন্তু মনটো পিছলৈ বা আগলৈ দৌৰি ফুৰে। যেতিয়া মানুহে আজিৰ দিনটোক গুৰুত্ব দিবলৈ আৰম্ভ কৰে, তেতিয়াই অন্তৰৰ ভিতৰত এক নতুন শক্তিৰ জন্ম হয়। গতিকে আজিক বিশ্বাসেৰে বাচক, সময়ক দোষ দিয়াৰ আগতেই সময়ক সঠিকভাৱে ব্যৱহাৰ কৰক, কাৰণ যেতিয়া মানুহে আজিৰ সময়ৰ মূল্য বুজি পায়, তেতিয়াই সময় আশীৰ্বাদলৈ ৰূপান্তৰিত হয়।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ডঃ এন ৰাজামৰ বেহেলা বাদন শুনিবলৈ পাব, ৰাগ দেশী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ শ্ৰোতাসকলে ডক্টৰ এন ৰাজমৰ বেহেলা বাদন শুনিলে, ৰাগ দেশি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30 বাজিছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা হ'ব 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।